0: 두툰 아부는 나요 데이 아부는 시니 자이톡무 하이노 하이 그릉이 나이는 곡도구 샤부톡 헬로 헬로 헬로 저위 탕카나 랑석리 다크부쿡 너름이 시시아 꼭럽노성 나신고 살부름부름노 나신고 함자고 살부름부름노 함자고 너럭 제프루승노 꼭럽으로 허나이 너럭니 카바이 끄달작 꼭럽노 다닥시다 꼭럽스 남작 암띠 클라이로 허르강기 부이노 크나르나리 바기 에바 보리위 크나르나리 바기 벨라이노 크나토토쿵나이 데이 꼭럽니 그릉고 아보 아축나이 랑석리 다크부쿡 하이노하이 꼭두고 Hello.
1: 아시고 살부름부름나 아시고 함자고 살부름부름나 함자고 너럭지 푸르승 너 꺾럭으로 허나이 너럭지 카바이 그 달자 꺾럭 너 다닥시다
0: 가보니 가축성 너럭 하나 등고 살아서 보임 덕메가 할수 디리니 풍디 버저라리 아카시바니 아굴돌라리 FM 우저엔 더 반다 따북님 배제부 가방 약라이 반다 어 반다오 너럭 보이싱 다닥시다 그런고 꺾럽니 하파로 어저라고 하이노하이 꺾두고 할로 할로 할로 와샤우슈 지니 꺾두그럭부 지니 카노 거범르나니 바기 지니 카노 니낭치척라이나니 바기 지니 카노 시직 나니 바기 보록보 와쇼쇼 사이더고 아버니 바기 기사미차 개백몽록 파유노 아버니 바기 너룩 저터너 거요 너룩 미세자 꺾럽으로 허디 다닥시다 꺾두고 그릉나니 바기 남바 동파노 와쇼쇼 그방마 보록 그릉기 동머니 바기 아버니 바기 그릉기 만야 응기 저위 탕고 아버니 바기 너럭 저터너 거복나이 세자 꺾럽 두묵노 덩카한게 하티바르 부릉부릉노 너럭니 꺾럽노승 그나리 만나이 어 꺾노 무이도 나르디 하티 부릉부릉노 하티바르승 사이마노 짜살로 지니 가방 약하라이 반다 저또 짜살로노 너럭니 꺾럽노승 그나리 만나이 두묵 시작 동카한게 아버니 바게 너럭니 시작 하드코피노 지니 파싱고 에바 아카스바니 아거돌라니 FM 우젠도 반다니 꽉버럭 섹션니 카방 약라이 반다 우로 하르나니 바게 따복디 할로 할로 데키샤 소도니 샤디 할로 이 풍카함 벨라이 벨레키노 풍카함 타쿡 샤봉카 두마스호라니 데키사 사가리 데오이사 사가리 가함 키사 서던의 샤디 비키 아차 너 사디 사디 너 사디
2: 아니 거블러니몽
0: 그마작 지니 후쿠모 사디도
2: Finalia tabu jadi serang garing go. Jing serok yang bahasa garing sesuai bicara. Mesti ya, baik ketal kau imam kita musuhum. Kiri kata bu, di petalo gori yang musuhnya. Terus, terus ya, cuma wis baca. Ini
0: kata. Asu ngomem. Bah. Belaino khanato tokhenung saka. Belaino khanato khanini koklo. Teibu kura unnai. Teibu kaham ki nung sui mannai. Chai tokdi. Tei jepru furubo seimung bai kudali tongdi. Nini bokhrok. Nini wansukma. Nini thabengma. Nini chai tokma. Abo turuk turuk teibu kura unnai. Takukno belaino lamsoko. Te belaino hambai kurukmani baki. Biki tamu nini. Biki tamu 능 비키 콜로이 아차 벨라이노 함바이 노노 그릉 말이 바키 하이노 하이 그릉 이 만퉁 모하이 대기샤 반다오 대기샤 꼭키 노릅니 아바 니니 제 세샤 꼭럽 똥마니 럭노 능 러허디 지니어로 다닥시다 하드코피 러허디 노노 벨라이노 함바이 그릉 말이 바키 아우 랑삭니 다쿠부쿠 너럽니 카둥마니 꼭 너럽니 함석마니 꼭 너럽니 조리마니 꼭 너럽니 하노르기 완숙마니 꼭 너럽니 티낭 너르기 다백마니 꼭 너럽니 무사부디니 꼭 너럽니 이망 너럽니 목탕 너럽니 티낭 너럽니 베박 사이톡 몽록너로 너럽 꼭럽니 마리오 스이마노 랑삭니 다쿠부쿠 তিনি নিশালু তিনি সাল নিচিত সেপ্টেম্বর তিনি নিশালু সুকাং বাড়িয়ে নং সাকলাই রাজা হুকুম মুকুমন রুগে সং ককলাম সালাইনাই তৈ কক দুগ সং ককলব খালাইনাই হে যে ককলব সানাই রক বেবাক হুকুম মুকুমন রুগী যতন খানি মুচুমা খানি থাবেংমা খানি থারিমা রকনো জনো সাউই দঙ্গ বেলাই বেলাই খেন লামসগো তে বেলাই হামবাই ইয়া ফারু হ্যালো হ্যালো রংসাকি দাখু বুকু হাইনো হাই নরক যতন কবগো গরঙ্গি মানো ককদুকি বিশিং দি ককদুক ওয়াই সাবাই বেবা কবাং বরক গরঙ্গনানি বাকি চাইতুগি দমনি বাকি জজাক রকমই থাঙ্গো এবার ককদুক তি সামানি উলো চৌই রক থাঙ্গো আপনি বাকি নরক যতন কবগো হাতি ব্রুম ব্রুম রক নিনি ককলব খনার নানি বাকি নরক দাদাক সিদাক জন্য হার্ড কপি রহরদি নরকটি সেচাক ন রহরদি হংকে জং হাতি ব্রুম ব্রুম ন নরকটি সৈচা ককলপ খনারই মাননাই হ্যালো হ্যালো হ্যালো
3: হ্যালো
0: হ্যালো ফুংদীপর কাহাম সাবংখা সাবংখা সাগাদি তাম রিয়াং হি সাকা দশেরাই রিয়াং আচ্ছা দশাদি কক্লব না সাদি নিনি ভুমুং সাগ্রাদি আরে নিনি কক্লব নি মুং সাগ্রাদি বুইলা হুক টাকমানি আচ্ছা বাহ সাদি দাব নিনব কি কথমাদা না কক্লব দা
3: কক্লব
0: ইহি কথমা তো তিনি সাই মানিয়া তাকু নং আপনো ককলব সনাম দি ককলব সনাম দি তে সালসা নং গরং দি জংবাই জং না সিংকি দংনাই নিনি ককদুক বুফরু ফাইনো দো মহাই তে কেসা পান্দাও নং ককলব সনামই অবনো নং খনার দি তামনি হিমালে তিনি নি পান্দাও জং কথমা তো জং খনাই মানিয়া ককলব সে জং তিনি নি পান্দা কা বেলে না হামবাই ননো গরং মানি বাকি আউ রংসাকনি দাখু বুকু নং তাওয়ান সুক্তি নং সাইসং হনে তাওয়ান সুক্তি নিনি মংসা করে হেনে তাওয়ান সুক্তি নং দফা চিকনি বরক হনে তাওয়ান সুক্তি নং উক্লক লাইজাক বসং হনে তাওয়ান সুক্তি নং বেবা নিনি মংসা ফান করে হেনে মকল মুফলি গাইস ফিলিগে নং ওয়ান সুগি নাই নিনি বেবা দঙ্গ নিনি একশি আগড়া সাকা তলা বেবা ফাসিঙ্গ ন নিনি মারি দঙ্গ মনুষ্য নন সামই রহরখা কাইতর নন বরক মনুষ্য অঙ্গেই বরক মনুষ্য রোগনি বাকি সামুং খাইনানি বাকি চংখা নং মনুষ্য কথাং দাগ দাগ এই মনুষ্য কথাং তংমানি জরাও কেবনি কাহাম খাইনানি বাকি যত নিশ্লাই লাইতে সা সামুং নংখা সৈমুং আপনি বাকি সৈমুং ন হামজাক দি জেসুক নং পড়িনাই 제 쓱 스릉 나이